0: 야 조보 저 데모이나
1: 데모 고노바 데모이나
0: 데모인 조보 인양아 쳐세라 바이 강기 나는 거 어떻게 된다 되나
1: 아 고독고 인양 지금에서 사운드 보세라
0: 여기 조보 지금에서 사운드 되는 렌스 나시 또 말가 세세 전단에 저가 아르가 고르 이제 오치 되지는 거
1: 야야
0: 응응 저 동무 캐든 되고 제히디
1: 야
0: 응응 파르긴 스캬던 고가 나서진 실러 스캬랑 샹위 카탐진 제클
1: 가도코
0: 하르긴 스캬던 고가 나서진 실러 스캬랑 샹위 카탐진
1: 조마라
0: 조마라
1: 누구요시데레
0: 누구요시데 좀에 근데
1: 가도코 티나
0: 칠리요시데레
1: ཁོ་ནས་གારེ་པ་ཅིན་ན་ད་རེ་རེ་ད་རེ་ལ་ད་རེ་ད་རུང་དང་ཅོ་རེ་ཡ་ད་རམ་ནི་ཆ་དོ་ཁ་ཧར་གིན་ཆ་དང་གོ་གན་ཨ་ཚར་ཅིན་ཤལ་ལ་ཆ་རང་ཤང་ཡི་ཁ་ཐམ་ཅིན་ནཤི་གང་
0: ཁྱི་ཕྱད་མ་ཡིན་མ་ཨ་རེ་ཨ་རེ་རང་ར་གོ་རང་ར་རང་ཏི་རེ་ལ་ཡ་ཡ་རང་ར་རང་ཏི་རང་གིན་ཆ་དང་གོ་གན་ཨ་ཚར་ཅིན་ཤལ་ལ་ཆ་རང་ཤང་ཡི་ཁ་ཐམ་ཅིན་ན་རང་ར་རང་ཏི་རེ་གོ་ཡ་ཡ་ཡ་ཡ་ཏ་ནིན་དི་ཨ་ཉོ་མོ་དགོ་ཏང་ཁུ་ཡི་དང་གོ་ཡ་ཏང་ཁུ་ཡི་གི་ཚ་ཁང་ཨ་མ་ཉིན་དུན་ཇི་མ་ཆེ་ཁི་ཏི་གོ་ཡ་ཨ་ཏང་
1: tarjima marani
0: chak chak
1: tarjima marani kose
0: yakiga tarjima marani chalani tarjima marani gma
1: oy
0: ole nya sama marani tarjima marani gma zinrela
1: अरे
0: या मर्तक सुले खान जान जा ती नमा मशीक ती नमा
1: मशीक
0: मशीक ती जिन तो शक तो मज मारा मर्तक सुले खान जान जा
1: को मियों
0: दे ता ता मशीक या तो जगा चिर गो
1: या
0: अ तो अख संबा मु चंग गोन जित अख सम जे चे हिते गो
1: या या
0: मी न तग गोन जित मान डंग मी Changka taga ngonjit.
1: Changka ngonjit
0: ari? Ari, changka ngonjit. Mi zina, mandang mi, nyi re la.
1: Ari?
0: Nyi nda changka taga ngonjit. Pungu zina changka taga ngonjit. Yerkir nda changka taga ngonjit.
1: Yerkir dawa?
0: No, dawa zina mara, changka.
1: O.
0: Anga, changka taga ngonjit. Yerkir tayo ga? Yerkir tase ga? अखी का
1: मची करो मी
0: मी
1: मची कर आर जिस कर
0: ओले पंगो मची का
1: मची करो
0: चंका गंज ना अखी गया अदावा आज ना चंका चिक गंज रे मो
1: ओले
0: ओले ता मेज ना चंका तर पंगो जना तर जिस कर जना तर जिस कर तसे ग
1: दन्नरे
0: जिसके दन मार
1: जिसके
0: जिसके निर्दन रे मु
1: ओरे
0: ओले निर्दन तो निखताब दिन गंगोंजुट या करके जिसके रजना निखताब दिन गंगोंजुट ताँ फोन रजना तरे या मेज ना तर अखी का
1: फोन रजना दन्नरे मार बा
0: आ फोन रजना दन मार
1: फोन मशीगरो तो दाव किस्म मशीगरो
0: या मेज ना ख़सम रगो ख़सम गंगोंजुट Pungu ina rngaga ngonjut. Pungu rngaga tasika rngaga ngonjut. Ya ti toni toa zhoa mo nyungo.
1: Ya.
0: Toa zhoa mo rapshung shiga loo te yoke. Tirif shiga loo te yoke.
1: Tirif shiga loo bja.
0: Tirif shiga loo bja. Rapshung shiga. Rapshung shiga loo te yoke.
1: Rapshung shiga loo.
0: Te yoke. Rapshong chiga loo tawuk.
1: Rapshong komandar edab, tirib komandar.
0: Tirib komandar. тирпкун маңдыр я харапшын жавымек тойчыр
1: Махига. Махига, ты рапшон всегда должен взять как?
0: Мат, тирус всегда взять, ну?
1: Тирус всегда взять, а?
0: Ну, для рапшон всегда махига?
1: Махиг.
0: Рапшон всегда лучше, чем я.
1: О, я.
0: Рапшон всегда лучше, чем тирус всегда взять, го?
1: Я.
0: А, я, то не, то а, ngau мунин, го?
1: Я.
0: Tawar ngawa mu duko stawi kato kushya kankang ra?
1: Karu, Amaru, Seru, Jank.
0: Teru, Ngwenbu.
1: Ngwenbu, oye, Ngwenbu,
0: Jank. Karu, Amaru, Seru, Ngwenbu tachur go?
1: Ya.
0: Ngwali, stawi kato kushya ra. Ya, tadachi, ngoni fkir tangno ga...
1: Martag jimmin chanda.
0: Chadu, martag sule khan janda. Taga tsikang jima? Мартаг сугли хан дада.
1: Мартаг сугли хан дада. Мартаг сугли хан дада, тэгэ?
0: Тэгэ чэзгэр я. Тэгэ цэгэн жэма хэгэн дэ, чэ тэгэр жэгэну. Нэсэма мэрэйнэ, цэгэртар жэба мэрэйнэ гэма тэгэ, нэгэ шайтан дэрму. Дэчуэнэ да, мартаг сугли хан дада. Тэгэ, там хуй, цэгэн жэма тэ хэгэн дэр.
1: Мэхэгэ
0: дэ мара. Мэхэгэ Сам не чигав ти ти махи ти танта.
1: Ти танта ро.
0: Я. Не сама марини цы. Тарджива марини гама. Мартак сколе ханранда. Чача акар джунранда. Ты знаешь, го? Трелази. Оли, шайтанда да хигази. Оли. Я. Ти танта ти нанга линцанани карачи. Шарга чва. Сама ленто сунц. Чо шарга. Самба кубрики го га.
1: Yeah,